রাইজৰ দলগি মিৰেব মেহবুব মুক্তাৰ ধিং তৃণমূল কংগ্ৰেছ কি শেৰমান আলী আহমেদ মাইপাখি এ আই ইউ ডি এফ দল আছে প্ৰেছিডেণ্ট বদৰুদ্দিন আজমল পিনাকান্দি ফামদগি মুজিবুৰ ৰহমান দল আছে বিধান সভা কেন্দ্ৰগি মাইপাখি গোলাঘাট ফামদ হকজি মন্ত্ৰী ওৰিব অজন্ত নেও গোৱালপাৰা নকচু ফামগি পবিত্ৰ ৰাভা মাহমাৰা ফামগি সুৰজ দিহিংগিয়া তিংখং ফামগি বিমল বৰা নগাঁও ভদ্ৰ বাগি ৰূপক শৰ্মা মাজুলগি ভূপেন গম